0: সব চৰকাৰ হেল্থ চেণ্টাৰ্ছে বিপি লগা ফ্ৰী চেকআপ ট্ৰিটমেণ্ট আৰু কাউ ভাল থাকিব লগা মদক দি আছে। বিপি লগা কোনোবা সৱাল থাকিলে টোল ফ্রি নম্বৰ 1800 116666 কল কৰিবি। বিপি হাৰিব দেশ জিতিব।
1: এইটো জানকাৰী NTEP পৰা দি আছে।
2: Good morning, this is Akashvani Kohima, the news headlines. Governor Nand Kishore Yadav emphasizes importance of transparency, accountability and efficiency in administrative functions. Chief Minister Nipi Rio meets with Union Education Minister Dharmendra Pradhan in New Delhi to discuss strengthening Nagaland's education sector. Nagaland's MP in Lok Sabha S. Subramanian Jamir condemns killing of six Nagas in Manipur, describing incident as serious violation of human rights, urges Manipur government and center to take stronger measures.

প্ৰগ্ৰামটি দুশ্ৰাক গীত শুনিব আপোনালোকে অমিত কুমাৰ আৰু আশা ভোচলে লিখা অৱস্থাতে। ফিল্ম আছে লাভ ষ্টৰী আৰু এইটো গীত লিখা হৈছে আনন্দ বক্সী, মিউজিক দিয়া হৈছে আৰ ডি বৰ্মন।

0: FM 드래그밴
1: 103MHz
0: News, Music and Entertainment
1: FM 드래그밴
0: FM 103MHz
2: Welcome back listeners, it is Akashwani Kohima FM 드래그밴 103MHz for your new program আৰু এতিয়া আকৌ শুনিয়া হ'ব হিন্দী ফিল্ম গান প্ৰগ্ৰাম দেট ইজ আৰ জেষ্ট চইচ মহিলাকে পচন্দ হিলি হিন্দী ফিল্ম গান প্ৰগ্ৰাম চ' কণ্টিনিউ কৰি আছে এতিয়া আকৌ শুনিব আপোনালোকে শান আৰু জয়েছ লকা ৱাস্তি আছে ফিল্ম আছে দিল মাঙে মোৰ গীত লিখা হৈছে শামীৰ মিউজিক দিয়া হৈছে হিমেশ্বৰ শামিয়া

ৱেল মাই ডিয়াৰ ফ্ৰেণ্ডছ, পহিলা গীত শুনি কিনা এনজয় কৰি থাকিব বুলি মই পূৰা উমেদ কৰি আছে। ইয়াতে নেক্সট গীত শুনি হ'ব শ্ব'ৰ ফিল্ম ৰা লতা মংগেশকৰ আৰু মুকেশ লগা অৱস্থে 1972 চাল লগা ফিল্ম থাকি আছে এক বিয়াৰ কা নগমা হে। এইটো লগা লিৰিক্স সন্তোষ আনানী লিৰিক্স দি থাকিছে, মিউজিক দিছে লক্ষ্মীকান্ত প্যাৰিলাল। Aro, this lyrics by Santosh Anand continue to inspire listeners with their philosophical outlook on life. A timeless song that reminds us of the beauty and simplicity of life. Hunikna enjoy kribi, my dear friends.

মাই ডিয়াৰ ফ্ৰেণ্ডছ, পহিলা গীত শুনি কিনে এনজয় কৰি থাকিব বুলি মই পুৰা উমেদ কৰি আছোঁ। এতিয়া আমি কাৰণ শুনি হ'ব নাইণ্টিজ লগা এটা গল্ডেন এৰা লগা বলিউড মিউজিক, কুমাৰ চানু লগা ওৱান অফ হিজ মোষ্ট বিলাভেড ৰোমেণ্টিক ট্ৰেকছ আমি কাৰণ শুনি হ'ব। মিউজিক দিছে নদীম শ্ৰাৱণ, লিৰিক্স আনন্দ বক্সী, ফিল্ম আছে পাৰদেশ। শুনি কিনে এনজয় কৰিবি মাই ডিয়াৰ ফ্ৰেণ্ডছ।